0: lapuan a pornang litum karbi lirmi alun ang deng along pen ason ason alun arjuik long tanglo karbi lirmi alun ang deng ke lapuan se kang toniklo nang litum non guwahati pen kapacitak puar anchilik baturi arjuik long po
1: এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি। ৰাজ্য চৰকাৰে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি টকা ব্যয় সাপেক্ষ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ আকৰ্ষণ কৰা বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহক ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত

0: সমাপ্ত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। ৰাজ্য চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে বিভাগীয় কাম কাজ সুচল কৰাৰ লগতে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সামূহিক উন্নয়ন কেন্দ্ৰ আদিক বিভিন্ন প্ৰশাসনীয় দায়িত্ব অৰ্পণ কৰা হ'ব। ইয়াৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়ত কামৰ বোজা কিছু লাঘৱ হ'ব আৰু জনসাধাৰণৰ কামসমূহ শীঘ্ৰে নিষ্পত্তি কৰাত সহায় হ'ব। ৰাজ্যৰ 35খন জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়সমূহক জনসেৱাৰ সুসংগঠিত আৰু জনমুখী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰূপনগৰত কালি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত ডঃ শৰ্মাই এই কথা উল্লেখ কৰে। চৰকাৰী সেৱা লাভৰ বাবে জনসাধাৰণে কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন যথাসম্ভৱ কম কৰিবলৈ আৰু আহিবলগীয়া হলেও সহজে সেৱা লাভৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ কয়। তদুপৰি কাৰ্যালয়লৈ অহা জ্যেষ্ঠ নাগৰিকসকলক বিশেষ সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ কাম কাজ সুচাৰুৰূপে আৰু অগ্ৰাধিকাৰ দি কৰা ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: মই আমাৰ জিলা আয়ুক্তকো অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত চিচিটিভি থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত চিচিটিভি থাকিব লাগে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে। আজিকালি বহুতে জেন জিৰ কথা কয়, মই ছিনিয়ৰ চিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছো, কাৰণ এইবোৰ হ'ল শৃংখলা। ডিচি মহোদয়ৰ সন্মুখত চিচিটিভি এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, ডিচিয়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে।
0: জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ সপক্ষে মত পোষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষক শিক্ষয়িত্ৰীৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লৰ কামত নিয়োজিত নোহোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষক বদলীকৰণ ব্যৱস্থাপনা প্ৰণালীযোগে দিয়া নিৰ্দেশনা অনুযায়ী 14 দিনৰ ভিতৰত নতুন কৰ্মস্থলীত যোগদান কৰিব লাগিব। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এই সময়সীমা প্ৰযোজ্য নহ'ব। জাননীখনত লগতে বদলিৰ নিৰ্দেশনাৰ অন্য চৰ্ত আৰু নীতি অপৰিৱৰ্তিত হৈ থাকিব বুলি স্পষ্ট কৰি দিয়া হৈছে। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন তথ্য দাঙি নধৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
2: চাইনা জো হ্যাঁ 60 কিলোমিটার অন্দর ঘুস গিয়া তো এসা বাত নেই করনা চাহিয়ে। চাইনা আর ইন্ডিয়া কে বিচ মে অরুণাচল প্রদেশ মে বহুত লম্বা সীমা হ্যায় আর জিস সীমা কো রেখাঙ্কিত নেই কিয়া গয়া হ্যায়। সীমা কা ওয়াহাঁ কোই বর্ডার পিলার্স নেই হ্যায়, তো জমিন পর বর্ডার কো ডিফাইন নেই কিয়া গয়া হ্যায়। ও অভি কা ইস্যু নেই হ্যায়। শুরু সে জব তিব্বত আলাগ রাষ্ট্র থা তব ভি তিব্বত আর ভারত কে বিচ মে জো সীমা হ্যায় উসকা ভি ডিলিমিটেশন নেই হুয়া, বর্ডার

0: है हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है क्योंकि वहां बॉर्डर डिलिनेशन नहीं हुआ।
1: ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন বিধি 2025ৰ 16 নম্বৰ নিয়মৰ অধীনত জাৰি কৰা এই অধিসূচনা অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত 27 নম্বৰ লোহিতমুখ আৰু 37 নম্বৰ বুৰৈ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 83টা। এই দুয়োটা সমষ্টিত মুঠ 32,164 গৰাকী ভোটদাতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত 16,349 গৰাকী পুৰুষ আৰু 15,815 গৰাকী মহিলা ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি 27 নম্বৰ লোহিতমুখ সমষ্টিত 38টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 48খন অধিসূচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে 37 নম্বৰ বুৰৈ সমষ্টিত 45টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 53খন অধিসূচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কালি জিলাখনৰ অন্তৰ্গত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলাখনৰ আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদমেলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ নডেল বিষয়া শ্যামল ক্ষেত্ৰ গগৈ, সহকাৰী আয়ুক্ত তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহকাৰী নডেল বিষয়া মনজিত দলে উপস্থিত থাকে। ভোটদাতাসকলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটযোগে প্ৰকাশিত এই তালিকা সন্দৰ্ভত ওজৰ আপত্তি থাকিলে 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। 10 ছেপ্টেম্বৰ ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 11 ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে।
2: আজি আমাৰ ইয়াতে এতিয়া গোটেই টীমটো আমাৰ আহিছে, আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত, আমাৰ অনৰেবল চিফ ছাৰৰ নিৰ্দেশত আমাক সকলোৱে সেইটো জনাইছিলে কি আপোনালোকে যিটো আমাৰ হাতীৰ এলিফেণ্টছৰ এক্সপাৰ্টছ বা আমাৰ যিখিনি ছাইণ্টিষ্ট হয় যিবিলাকে ইয়াৰ ওপৰত গৱেষণা কৰে তেখেতক লৈ আজি আমাৰ ৰেলৱেজ টীম, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু আমাৰ যিখিনি ছাইণ্টিষ্টবিলাকে আমি সকলোৱে আহিছোঁ। এতিয়া আমি এটা ফিল্ড ভিজিট কৰি আছোঁ, প্ৰত্যেকটো পইণ্ট য'ত য'ত আমাৰ ৰেলৱে লাইন বা ৰেলৱে ক্ৰছিং এইখিনিটো আমি এতিয়া ষ্টাডি কৰি আছো। এইটো আমাৰ চিৰাং ৰিফু এলিফেণ্ট ৰিজাৰ্ভৰ পাৰ্ট হয়।
1: উজনি মাজুলী ঐতিহাসিক ভকতি বিল আৰু টুনি নৈৰ পৰিষ্কাৰ কাৰ্য আৰু উন্নয়নমূলক কামৰ অগ্ৰগতি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে ভকতি বিলৰ পৰিষ্কাৰকৰণ আৰু পুনৰ্জীৱিতকৰণৰ ফলত অঞ্চলটোত সৃষ্টি হ'ব পৰা সম্ভাৱনাময় পৰ্যটনস্থলীত মৎস্য উৎপাদনৰ সুযোগ, জলজ সম্পদৰ সংৰক্ষণ আৰু স্থানীয় ৰাইজৰ জীৱিকাৰ সম্ভাৱনাকে ধৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে। তেওঁ টুনি নৈ আৰু ভকতি বিলৰ জলসম্পদক লৈ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি কাষৰীয়া কৃষিভূমিত জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে। আয়ুক্তগৰাকীয়ে জলসম্পদ, লোক নিৰ্মাণ, কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। দক্ষিণ শালমাৰা, মানকাছৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে পক্সৰ গোচৰত অভিযুক্ত দুজন লোকক দোষী সাব্যস্ত কৰে আৰু 20 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। দক্ষিণ শালমাৰাৰ থানাৰ অন্তৰ্গত পিপুলবাৰী গাঁৱৰ ইছমাইল হুছেইন আৰু আমিৰুল হক ওৰফে ৰাজুৱে মিলি একেই গাঁৱৰ এগৰাকী নাবালিকাক অপহৰণ কৰি অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰিছিল। ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে 2022চনৰ 7 জানুৱাৰীত এজাহাৰ দাখিল কৰিছিল। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাইব্ৰেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰুণিমা গোস্বামীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত

0: দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে 405 বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিত কেন্দ্ৰৰ নিষেধাজ্ঞা, 6 জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ গুণোৎসৱ, জুবিন হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ এখন আবেদন, উচ্চতম ন্যায়ালয়ৰ নাকচ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ কয়লা খনন চলি থকা বুলি এটা তথ্যভিত্তিক বাতৰি কাৰ্বি আংলং ডিমা হাছাৰ কলা হীৰাৰ মুক্ত বেহা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে দৈনিক অসম কাকতে ৰাজ্যখনত মাদক দ্ৰব্যৰ সৰবৰাহে বিপদজনক ৰূপ লোৱা বুলি এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই প্ৰসংগতে যোৰহাটৰ অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতে অন্বেষাৰ মৃত্যুৱে উন্মোচন কৰিলে যোৰহাটৰ অন্ধকাৰ জগতৰ ছবি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কেয়াৰ্ছ ফাণ্ডৰ 8,452 কোটি টকা জমাৰ 0.01% খৰচ হৈছে বুলি এটা বাতৰি আমাৰ অসম কাকতে পি এম কেয়াৰ্ছ ফাণ্ডত আউটগয়িং নাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমমালাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত গ্ৰাম্য যোগাযোগ ব্যৱস্থাৰ বাবে 10,000 কোটি টকা ব্যয়ৰ পদক্ষেপ লোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ষোড়শ বিত্ত আয়োগে এছ ডি আৰ এফ আৰু এছ ডি এম এফৰ অধীনত অসমলৈ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ দিয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত বান বিষয়ক লৈ আজি বৈঠকৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰূপনগৰত সংহত আয়ুক্ত কাৰ্যালয় মুকলি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে পূব অসমৰ বিধ্বংসী বানৰ কাৰণ মানৱ সৃষ্ট বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ বাবে মৰমী কাশ্যপৰ ওচৰলৈ যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলাৰ বাবে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰে। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়ৰ মুৰববী এইচ ই জিকৰুল হাছান ফাহাদে আজি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। ষোড়শ বিত্ত আয়োগে 2026-27 পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত মুঠ 5,885 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। মৰিগাঁও জিলাৰ যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযানৰ নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত স্থানীয় যক্ষ্মা ৰোগীসকলৰ পুষ্টিসাধনৰ উদ্দেশ্যে আজি জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অত্যাৱশ্যকীয় পুষ্টিসাধন সামগ্ৰী বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।

অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত প্ৰায় 5,000+ অযোগ্য ৰেচন কাৰ্ডধাৰী চিনাক্ত কৰা হৈছে। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দীপাংকৰ বৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত পোৱা উদ্ভিদৰ 43টা প্ৰজাতিৰ বৈজ্ঞানিক চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু বিৱৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। আৰু দুৰাংকা ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 5:15

0: সমূহশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণীৰ আৰম্ভণিতে আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছোঁ। আলোচনাটিৰ আগধৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছোঁ গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ, আৰু এই বিষয়ে আলোচনা কৰিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া জুৰি তালুকদাৰ, এখেত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ শস্য ৰক্ষা বিশেষজ্ঞ।
2: নমস্কাৰ।
1: লগতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পৰা আহিছে কৃষি অৰ্থনীতি বিশেষজ্ঞ এয়া ডক্টৰ চিংকি বৰ্মন।
3: নমস্কাৰ,
1: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ বিষয়টো হৈছে গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ। মই নিজেও মাছৰুম খাওঁ, মাছৰুম খাই মই ভাল পাওঁ। কিন্তু যেতিয়াই গৰমকালি সোমাল, মই যিগৰাকীৰ পৰা লৈছিলোঁ মাছৰুম, ফ্ৰেছ মাছৰুম, সতেজ মাছৰুম লৈছিলোঁ, তেওঁ ক'লে দাদা এতিয়াতো আমাৰ খেতি বন্ধ আছে, আপুনি আকৌ ইমান সময়ত খেতি আৰম্ভ কৰিম তেতিয়া আপুনি ল'ব পাৰিব। তেতিয়াহে মই ধৰিব পাৰিলোঁ আচলতে যে গোটেই বছৰ জুৰি মাছৰুম খেতি নহয়, বা গ্ৰীষ্মকালীন মাছৰুম খেতিও যে আচলতে বেলেগ বা সুকীয়া। আৰু যিটো দেখিছোঁ আচলতে মাছৰুম খেতিৰ আজিকালি মাছৰুমৰ খেতি কৰিবলৈ লৈছে। আকৌ আনহাতে দেখা যায় যে এতিয়া বৰ্ষাকাল, এই গ্ৰীষ্মকালত বৰ্ষাকালত আমি আৰ্দ্ৰতাৰ বাবেই হওক বা জলবায়ু উপযোগী হৈ উঠাৰ কাৰণেই হওক, বিভিন্ন ঠাইত আমি এনেকুৱাকৈ মাছৰুম গজি উঠা দেখা পাওঁ, যাক আমি কাঠফুলা বুলিও কওঁ বা বেংচাটিৰ নিচিনাও হয়। সেইবিলাকে বিভিন্নজনে খাই মৃত্যুমুখতো পৰাৰ খবৰ আমি পাওঁ বাতৰিত। গতিকে বিভিন্ন বিষয়ে ইয়াতে সোমাই আছে আচলতে। তথাপি আৰম্ভণিতেই এই গ্ৰীষ্মকালীন মাছৰুম খেতি বুলি যে কৈছোঁ, ইয়াত গ্ৰীষ্মকালীন শব্দটোত আমি অকণমান গুৰুত্ব আৰোপ কৰি আৰম্ভণিতে চিংকি বৰ্মন আপুনি কি ক'ব?
3: হয়, গ্ৰীষ্মকালীন মাছৰুম বুলি ক'লে আমাৰ মিল্কি মাছৰুম কৰিব পাৰি, কিন্তু তাৰে আগতে আমি আচলতে মাছৰুমৰ উৎপাদনৰ আগত কিন্তু আমি আৰু কিছুমান বিশেষ কথা থাকে, সেইখিনি আমি জনা দৰকাৰ। লগতে মাছৰুম উৎপাদনৰ পাছতো কিন্তু কথা কিছুমান থাকে, সেইখিনিও জনা দৰকাৰ। এতিয়া ধৰক এই মাছৰুম খেতিৰ দ্বাৰা কৃষক এজন স্বাৱলম্বী হ'ব পাৰে। আমাৰ অসমত প্ৰায় 70% লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি কৰ্মৰ লগত জড়িত, ঠিক আছে। আৰু লগতে ইকনমিক ছাৰ্ভে 2023-24 মতে আমাৰ অসমত প্ৰায় 27.42 লাখ কৃষক ঘৰ আছে, আৰু প্ৰায় 85%তকৈ বেছি ক্ষুদ্ৰ ৰূপান্ত কৃষক। ক্ষুদ্ৰ ৰূপান্ত কৃষক মানে তেওঁলোকৰ মাটিৰ পৰিমাণ খুব কম
1: থাকে,
3: গতিকে তেওঁলোকৰ গড় মাটিৰ পৰিমাণ

0: 1.1 হেক্টৰ। তেনেস্থলত আমাৰ মাছৰুম খেতিয়ে আমাৰ, যিহেতু মাছৰুম খেতিক আমাৰ মাটিৰ পৰিমাণ কম হ'লেও হৈ যায়, গতিকে আমাৰ কৃষকৰ কাৰণে এটা ভাল এটা স্কোপ। লগতে আৰু এটা সমীক্ষা আছে, FAO বুলি কয়, ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন। তাত সমীক্ষা মতে জনোৱা গৈছে যে ভাৰতবৰ্ষ 2030 চনত যিমানখিনি জনসংখ্যা হ'ব, সেই জনসংখ্যাৰ অনুপাতে যদি আমি খাদ্যবস্তু মিলাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ খাদ্যবস্তু 70% বৃদ্ধি হ'ব লাগিব। আৰু যিটো আমাৰ প্ৰখ্যাত অৰ্থনীতিবিদ মালথাছে বহু শতিকা পূৰ্বতে উত্থাপন কৰি আহিছিল যে জনসংখ্যা গুণাত্মক হাৰত বৃদ্ধি হয় আৰু খাদ্যবস্তু যোগাত্মক হাৰতহে বৃদ্ধি হয়। গতিকে আমাৰ এই বৰ্ধিত জনসংখ্যাৰ লগত খাদ্যবস্তু মিলাবলৈ আমাৰ যিহেতু কৃষিভূমি সংকুচিতই হৈ আহি আছে, গতিকে মাছৰুম আমাৰ এটা বেলেগ এটা আমাৰ অপশ্যন এটা হ'ব পাৰে। আৰু তেনেকৈ আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডে আমাক এষ্টিমেট কৰা মতে আমাৰ মাছৰুম ভাৰতবৰ্ষত 1.6 লাখ টন উৎপাদন হয়, কিন্তু তাৰ ডিমাণ্ড চাহিদা তাতকৈ বহুত বেছি। এই যদি আমি এইটো দিশ বিবেচনা কৰোঁ, তেতিয়াহ'লেও আমি মাছৰুমৰ খেতিৰ দ্বাৰা কৃষক এজন স্বাৱলম্বী হ'ব পাৰে। গতিকে অৰ্থনীতিবিদ হিচাপে মই ক'ব বিচাৰোঁ যে মাছৰুম অকল যে মাটিয়ে কম নহয়, মাছৰুম গোটেই বছৰজোৰাও কৰিব পাৰি, কিন্তু তাৰ কাৰণে ব্যৱস্থাপনা দৰকাৰ হয়, যিটো আমাৰ বাইদেউয়ে আজি অৱগত কৰিবই। লগতে মই যদি সৰু উদাহৰণ এটা দিওঁ, এজন কৃষকে ধৰক 1 হেক্টৰ মাটি আছে, তেখেতে 1 হেক্টৰ মাটিত অকল ধান কৰিছে ধৰক, বা কিছুমানে যিহেতু আমাৰ বেছিভাগ মনোক্ৰপিঙে ধান বা ধানৰ পিছত সৰিয়হ কৰিছে, কিন্তু সেই কৃষকজনে যদি সেই ধানৰ পৰা হোৱা উৎপাদন হোৱা খেৰেৰে যদি তেওঁ মাছৰুম খেতি কৰে, তেওঁ এটা ছাবচিডাৰী এটা ইনকাম বিজনেছ এটা কৰিব পাৰিব, তাৰ পৰা তেওঁৰ ইনকাম হ'ব। আৰু এই ইনকামৰ মুখ্য উদ্দেশ্য হৈছে যে যিটো যিহেতু আমাৰ কৃষি বিজনেছখন ৰিস্কি হয়, সেই ৰিস্কটো কেনেকৈ হেণ্ডেল কৰিব, সেইটো আচলতে এই ক্ৰপ ডাইভাৰ্চিফিকেশ্যন বুলি কয়, যিটো আমাৰ মাছৰুম খেতিৰ দ্বাৰা। গতিকে যিহেতু এগ্ৰিকালচাৰ ৰিস্কি বিজনেছ হয়, গতিকে সেইফালৰ পৰা কৃষকে সকাহ পাব। যদিও বা ৰিস্কি বিজনেছৰ কাৰণে আমাৰ ক্ৰপ ইঞ্চুৰেঞ্চ বা তেনেকুৱা ইঞ্চুৰেঞ্চ আমাৰ গভৰ্ণমেণ্টে এনাউন্স কৰে, যদিও বা চব শস্যৰ ক্ষেত্ৰতে নকৰে, গতিকে বহু শস্যৰ ক্ষেত্ৰত কৃষকে নিজৰ ক্ষতিপূৰণ নাপায়ো। গতিকে এই ক্ষেত্ৰত কৃষকে মাছৰুম খেতিৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে আৰু ইনকামো এনহেঞ্চ হ'ব পাৰে তেওঁ। গতিকে আমি এইটো আৰু এটা গৱেষণাৰ পৰা পোৱা গৈছে যে মাছৰুম খেতিত প্ৰতি একক মাটিৰ প্ৰতি বৰ্গ মিটাৰ মাটিত উৎপাদন সৰ্বোচ্চ হয়। গতিকে আমি যদি এই দিশটো বিশ্লেষণ কৰি চাওঁ, গতিকে মাছৰুমেই আমাৰ কৃষকৰ অৰ্থনৈতিক জীৱন স্বাৱলম্বীকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: আৰু যিবিলাক ক্ষয় ক্ষতি সাধাৰণতে আমাৰ প্ৰচলিত কৃষি ব্যৱস্থাত হোৱা দেখা যায়, তাৰ পৰা বাচিবৰ কাৰণে এইটো এটা উপায় হ'ব পাৰে।
0: হ'ব পাৰে,
1: এফালে যদি ক্ষতি হৈছে, আনফালে আকৌ মাছৰুমৰ খেতিয়ে তেওঁক আকৌ সেইখিনি ক্ষতিখিনি অভাৱখিনি পূৰাই আছে। হয়, এতিয়া কথা আহিল কৃষি প্ৰণালীৰ বিষয়ে। জুৰি তালুকদাৰে আমাৰ এই মাছৰুম খেতিৰ কৃষি প্ৰণালীৰ বিষয়ে ক'ব নেকি, বা গ্ৰীষ্মকালছোৱাত আমি কেনেধৰণৰ মাছৰুমৰ খেতি কৰিব লাগে?
2: হয়, যিহেতু আমি আজি গ্ৰীষ্মকালীন কৃষিৰ মাছৰুমৰ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, আমাৰ অলৰেডি আৰম্ভণিতে কোৱা হৈছে যে আমাৰ আচাৰ্য ডাঙৰীয়াই মাছৰুম কিনিবলৈ যাওঁতে মাছৰুমটো নাই বুলি কৈছিলে এই সময়খিনিত। কাৰণ তেওঁ ধৰক অৱগত হয়নে নহয় মই নাজানো, এতিয়া কিন্তু বহুত মানুহে অৱগত হৈছে যে গোটেই বছৰো মাছৰুমৰ খেতি কৰিব পাৰি। ধৰক ঠাণ্ডাৰ দিনত যিটো তেওঁলোকে কৰিছে সেইটো অয়েষ্টাৰ খেতি, আৰু যিহেতু এতিয়া গৰমকালি আৰম্ভ হৈছে, আৰু গৰমকালি আৰম্ভ হোৱাৰ লগতে ধৰক আমাৰ অসমৰ জলবায়ুটো আগতকৈ বহুত চেঞ্জ হৈছে। আগতে অসমৰ জলবায়ুটোৰ গৰমৰ পৰিমাণ ইমান নাছিলে, কিন্তু এতিয়া দেখিছে আপোনালোকে গৰমটো আমি সহিব নোৱাৰা গৰম হৈছে। গতিকে এই গৰমৰ লগত খাপ খুৱাই আমাৰ বৰ্তমান সময়ত কৰিব পৰা মাছৰুমৰ খেতি এবিধ হৈছে মিল্কি মাছৰুম। আৰু মিল্কি মাছৰুম কৰিবলৈ হ'লে ইয়াৰ উষ্ণতাটো প্ৰায় 25-30 ডিগ্ৰী হোৱাটো দৰকাৰ। আৰু এই খেতিটো প্ৰথমতে আমাৰ পশ্চিমবংগত আৰম্ভ হৈছিলে, তাৰপিছতে লাহে লাহে এইটো আমাৰ উৰিষ্যা, তামিলনাডু, মানে যিবিলাক গৰম অঞ্চল হয় সেইবিলাক কৰিবলৈ আৰম্ভ কৰিছিলে। কিন্তু জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ অসমতো এই খেতি কৰিবলৈ লোৱা হৈছে। এই খেতি কৰিবলৈ আপোনাক মিল্কি মাছৰুম কৰিবলৈ হ'লে আপোনাৰ অয়েষ্টাৰ খেতিৰ দৰে প্ৰায় একেই হয়। মানে আপোনাৰ কৃষি প্ৰণালী যদি আমি চাওঁ, আপোনাক মিল্কি মাছৰুম কৰিবলৈ খেৰ লাগিব, তাৰপিছত মাছৰুম স্পন মানে মাছৰুমৰ বীজটো লাগিব, তাৰপিছত আপোনাৰ পলিথিন লাগিব, তাৰপিছত আপোনাক 1 গ্ৰামমান বেবিষ্টিন পাউডাৰ লাগিব, আৰু এটা কোঠালি দৰকাৰ হ'ব য'ত আমি মাছৰুমৰ বেগবিলাক ৰাখিম। এতিয়া কথা আহিলে কি, মই প্ৰায় বুলিয়ে ক'লোঁ, ধৰক কিছুমানে জানে কিছুমানে নাজানে, যিহেতু কিছুমানে নাজানে মই তেওঁলোকৰ বাবেই কৈছোঁ। মানে কি হয়, আমাৰ

0: বাইদেউয়ে কৈছে ধান খেতিটো হোৱাৰ পিছত আমি খেৰখিনি মাছৰুম বা বেগত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমাৰ ধানৰ উৎপাদন হোৱাৰ লগে লগে যিখিনি খেৰ বাছি যাব, বিশেষকৈ শালি ধানৰ খেৰটো বেছি ভাল হয় বাকী ধানৰ খেৰতকৈ। গতিকে শালি ধানৰ খেৰখিনি আমি এই বছৰ যদি কৰিছে এই বছৰ ৰাখি দিলে আমি দুমাহ তিনিমাহ মাহৰ পাছত ব্যৱহাৰ কৰিব পাৰোঁ। সেই খেৰটো প্ৰথমতে 2-3 ইঞ্চিমান জোখত মানে কাটি ল'ব লাগিব। তাৰপিছত কাটি উঠি পেলাই সেই খেৰখিনি বইল কৰিব লাগিব। প্ৰথমতে চাফা পানীৰে ধুবও পাৰে, নহ'লে তাৰ নোধোৱাকৈও ডাইৰেক্টলি বইল কৰিব পাৰে, সিজাব পাৰে, সেইটোত কোনো অসুবিধা নাই। তাৰপিছত বইল কৰিবলৈ মানে সময়টো লাগিব আধা ঘণ্টা, 25 মিনিটৰ পৰা 30 মিনিট লাগে আধা ঘণ্টা। বইল কৰাৰ পিছত কি কৰিব লাগিব, যিখিনি আমাৰ খেৰখিনি বইল হয় সেইখিনি পানীতে যিহেতু ডুবি থাকিব ন, আৰু পানীতে যদি থকা খেৰখিনিৰে আমি মাছৰুমৰ বেগ বনাওঁ তেতিয়া পচি যোৱাৰ সম্ভাৱনা থাকে। সেয়ে তাৰ পৰা যাতে এক্সট্ৰা পানীখিনি ওলাই যায় তাৰ কাৰণে আমি মাছৰুমৰ খেৰখিনি এখন চফা ত্ৰিপাল লৈ কিনে তাত মেলি দিব লাগিব, শুকুৱাব লাগিব। তাৰপিছত আপুনি খেৰখিনি উলট পালটকৈ ৰ'দত নহয় কিন্তু এইটো ছাঁত দি পেলাই খেৰখিনি শুকুৱাব লাগিব, একেবাৰে শুকাই যাব পাৰে। মানে ইয়াৰ অৰ্থটো এইটোৱে যে আমাৰ খেৰখিনিত 50% পানী থাকিব লাগে আৰু 50% পানী ওলাই যাব লাগে। আমাৰ উদ্দেশ্য মেলি দিয়াৰ উদ্দেশ্যটো সেইটোৱে। তাৰপিছত সেই খেৰখিনি যেতিয়া আমাৰ 50% পানীটো থাকিব তেতিয়া গম পাব খেৰখিনি আৰু বেগ বনাবলৈ আমাৰ মানে ৰেডি হৈছে, সাজু হৈছে। তাৰপিছত আমি কি কৰিম, এটা 60x30 মানে 60 cm আৰু 30 cm বহলৰ এটা বেগ লৈ কেনে আমি কি কৰিম, প্ৰথমতে বেগটো মানে আমি তলৰ পাৰ্টটোত আমি ৰছী এডাল বান্ধি বেগটো ওলটাই দিম। দি উঠি পেলাই তাতে কি কৰিম, আমি শুকাই যোৱা 50% মইচাৰ থকা আমি খেৰখিনিৰে এটা প্ৰলেপ দিম, তলত এটা লেয়াৰ দিম। লেয়াৰ দি কিনে তাৰে ওপৰত আমাৰ যি স্পন থাকিব, বীজ থাকিব, বীজটো আমি চাৰিও চাইডে ছটিয়াই দিম। ঠিক তেনেদৰে আমি এবাৰ ধানৰ লেয়াৰটো দিম, তাৰপিছত বীজটো দিম, আকৌ ধানৰ লেয়াৰ খেৰৰ লেয়াৰটো দিম, তাৰপিছত বীজ দিম। এনেকৈ ধৰক খেৰৰ লেয়াৰ দি ষ্টাৰ্ট কৰি কেনে আমি বেগটোৰ লাষ্ট মানে শেষৰ অংশটো আমি খেৰেৰে সম্পূৰ্ণ কৰি দিম। মানে আৰম্ভণিও খেৰেৰিয়ে হ'ব আৰু বন্ধটো আপোনাৰ
1: শেষখিনিও লেয়াৰ
0: পাঁচটা, আমি 4-5টা লেয়াৰ দিব পাৰোঁ আৰামছে।
1: মানে সেই যিটো পেকেট থাকিব, যিটো বেগ হ'ব, এটো কিমান
0: সেইটো আপোনাৰ ক'লোৱে অলৰেডি যে পলিথিনৰ চাইজটো বিভিন্ন ধৰণৰ থাকে, 60x30, 45x20 এনেকুৱা দৈৰ্ঘ্যৰ মানে বজাৰত যাৰ যেনেকৈ উপলব্ধি হয় তেওঁলোকে সেই হিচাপে বেগটো ল'ব পাৰিব।
1: যিটো অকণ বেছি দীঘল বেগ তাতে হয়তো
0: 5টালৈকে লেয়াৰ হ'ব, আৰু হেৰি যদি চাইজটো কম হয় তেতিয়াহ'লে 4টা লেয়াৰো হ'ব পাৰে। তাৰ এইখিনি একে হয় এই অয়েষ্টাৰ মাছৰুমৰ নিচিনা কৰা পদ্ধতিটো। তাৰপিছত যেতিয়া বেগখিনি আমাৰ লাষ্টত বনোৱা হ'ব নহয়, বনোৱা হৈ কিনে আমি লাষ্টত মানে কি কৰিম, বেগটোৰ খেৰখিনি জাপি জাপি দি হেঁচা প্ৰয়োগ কৰি পেলাই লাষ্টত গৈ আমি তাক এডাল ৰছীৰে খেৰটোৰ মুখখনি বন্ধ কৰি পেলাই তাক বন্ধ কৰি দিম। তাৰপিছত বন্ধ কৰাৰ পিছতে আমি সেই বেগকেইটো মানে যিটো আমাৰ মাছৰুমৰ চিলিণ্ডাৰ হ'ব সেইটো আমি আন্ধাৰ কোঠাত ৰাখিম। একেই হয় অয়েষ্টাৰৰো একেই হয়, যেনেকৈ কৰে ছেম হয় এইখিনি প্ৰচিডিউৰ। কিন্তু মিল্কি মাছৰুমৰ ক্ষেত্ৰত কি হয়, এই বেগটো আমাৰ যদি অয়েষ্টাৰ কৰোঁ তেতিয়াহ'লে 2 সপ্তাহৰ ভিতৰত তাৰ মাইচেলিয়েল গ্ৰ'থ মানে বেগটো আমাৰ বগা হ'বলৈ ষ্টাৰ্ট কৰে। কিন্তু মিল্কি মাছৰুমৰ ক্ষেত্ৰত এইটো অকণমান টাইম লাগে, এইটো ধৰক আপোনাৰ 50-60 দিনো লাগে কেতিয়াবা। আৰু বহুতে ধৰক কেতিয়াবা বেগ বনাই বগা কিয় নহয়, বগা নোহোৱাৰ কাৰণে মানে প্ৰব্লেম হয় বুলি ডিছকাৰ্ড কৰি দিয়ে।
1: গতিকে
0: হয় হয় এইটো মানে টাইমটো অকণমান বেছি লাগে। আৰু যেতিয়াই মাইচেলিয়েল গ্ৰ'থটো মানে গোটেই বেগটো বগা হ'ব নহয়, বগা হোৱাৰ পিছত আমি অয়েষ্টাৰৰ ক্ষেত্ৰত পানী প্ৰয়োগ কৰোঁ। কিন্তু ইয়াত আমি পানী প্ৰয়োগ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে আমি কি দিব লাগে, এটা কেচিঙৰ লেয়াৰ দিব লাগে।
1: কেচিঙৰ লেয়াৰ মানে
0: কেচিঙৰ লেয়াৰ, এতিয়া আহিলে আমাৰ কেচিঙৰ লেয়াৰনো কি হয়, কেচিঙৰ লেয়াৰটো হ'ল আমাৰ মাইচেলিয়ালৰ যিটো গ্ৰ'থ আহিব তাৰ ওপৰত দিয়া এটা মাটি আৰু গোবৰ বা কেঁচুসাৰৰ এটা লেয়াৰ হয়, যিটোৱে তাৰমানে কি কৰে আপোনাৰ, যিটো দিলে আপোনাৰ বেগৰ মানে মইচাৰটো ই ইভাপৰেট হৈ মানে বাষ্পীভূত হৈ যোৱাৰ কাৰণে, পানীটো বেছিকৈ বাষ্পীভূত হৈ যাতে যাব নোৱাৰে সেইটোৰ কাৰণে বাধাটো প্ৰয়োগ কৰে প্ৰথম। 2 নম্বৰটো হ'ল মাইচেলিয়েলটো যেতিয়া গ্ৰ'থটো আহে নহয় তাক মানে যিটো ফ্ৰুটিং আমাৰ যিটো মাছৰুম ওলাব নহয় সেই ওলোৱাত সহায় কৰে। তাৰোপৰি আৰু সেই কেচিংটোৱে কি কৰে আপোনাৰ পানীৰ ৰিজাৰ্ভাৰ হিচাপে কাম কৰে, মানে পানীটো ধৰি ৰাখে আৰু ই যেতিয়া

0: তাৰ হয় লাহে লাহে লাহে পানীটো এৰি দিয়ে,
1: জোখৰ আৰ্দ্ৰতা এটা
0: জোখৰ
1: ৰাখে,
0: আৰ্দ্ৰতা এটা ৰাখে,
1: ৰাখি থৈ দিয়ে।
0: সেইটোৱে হ'ল কেচিং।
1: সেইটো কেনেকৈ প্ৰয়োগ কৰিব, ক'ত প্ৰয়োগ কৰিব?
0: সেইটো যেতিয়া
1: সেইটো যদি বন্ধ গোটেই পেকেটটো
0: হয় হয়
1: চিলিণ্ডাৰটো।
0: হয় সেইটো যেতিয়া তাৰমানে কি হয় মাইচিলিয়েল গ্ৰোথটো আহিবলৈ ধৰে নহয়, তেতিয়া মানে কি হয় যিটো আমি খেৰৰ লেয়াৰ দিছিলোঁ, খেৰৰ লেয়াৰটো এনেও লাহে লাহে মানে আপোনাৰ এমাহ বা 40 দিনৰ পাছত মানে
1: জহি যায়,
0: বহি যায়,
1: বহি
0: অকণমান
1: যায় তলত,
0: বহি গ'লে ওপৰতো জাগা থাকে,
1: খালী ওলাই
0: সেই
1: যায়।
0: খালী জাগাখিনিত আমি এই কেচিঙৰ হেৰিটো লেয়াৰটো দিব লাগিব, আৰু দিয়াৰ পিছতে আপোনাৰ 15 বা 20 দিনৰ পাছত সেই মাছৰুমটো আখৈ ফুটা দি ওপৰেদি, ফুটা দি ওপৰেদি ওলাই যায়। এইটো এইটো হ'ল মানে তাৰ কৃষি প্ৰণালী। এতিয়া কেচিংটো বনোৱাটো ধৰক আপোনালোকে গম পালে যে 75% যদি বালি দিয়ে, বালি মানে আমাৰ এই নৰ্মেল বালি নহ'ব, আমাৰ যিটো পলস পৰা বালিটো থাকে যে সেই নদীৰ বালিটো, সেইটো বেছি ভাল হয়, সেই বালিটো ল'ব লাগে। আৰু তাৰ লগত কি ল'ব লাগে, আপোনাৰ কেঁচু সাৰ নহ'লে শুকান গোবৰৰ, শুকান গোবৰ ল'ব লাগে, সেইটো 25%, মানে 75% বালি ল'লে 25% আপোনাৰ গোবৰ বা কেঁচু সাৰটো ল'ব লাগে। আৰু এই যিটো কেচিং বনাব, এই কেচিং বনোৱা আপোনাৰ সময়টো হৈছে যেতিয়া কেচিং দিবলৈ হ'ব নহয় তাৰ 7 দিন বা 8 দিন আগতে বনাব লাগিব। কাৰণ কিয় জানেনে, এইটো যিহেতু বাহ্যিক বস্তু হয় আৰু সেইটো এটা কমপ্লিট ভেঁকুৰ হয় ন, এই মাটি আৰু যিটো আমি কেঁচুসাৰ বা গোবৰ প্ৰয়োগ কৰিম সেইটোতো বহুত বীজাণু থাকে, সেই বীজাণুটো আমি মাৰিব লাগিব, আৰু সেইটো মাৰিবলৈ ধৰক আপোনাৰ 3 দিন বা 4 দিন লাগে। নহ'লে কি হ'ব, যদি আপোনালোকে এইটো কেচিংটো ষ্টেৰিলাইজ নকৰাকৈ যদি তাৰ ওপৰত দি দিয়ে নহয়, তেতিয়াহ'লে কি হ'ব, আপোনাৰ এই ভেঁকুৰটো, এই যিটো ইয়াত থকা আন ভেঁকুৰ থাকে নহয়, ই মাৰি পেলাব। সেইটো হ'ল মানে কেচিঙৰ এটা বিশেষত্ব। আৰু এইটো যদি মানুহৰ ফৰ্মেলিন থাকে, ফৰ্মেলিন দিব পাৰে, আৰু যদি কিছুমানৰ চূণ থাকে, চূণটো প্ৰয়োগ কৰিব পাৰে, আৰু যদি চূণটো নাথাকে তেতিয়াহ'লে, তেতিয়াহ'লে কি কৰিব, লোহাৰ কেৰাহী এখনত লৈ কিনে সেই যিটো মাটি আৰু গোবৰ সাৰৰ হেৰিটো, মিশ্ৰণটো তাত দি পেলাই হেৰি চুজি বনোৱাৰ নিচিনাকৈ লৰাই মেলি মানে তাপত তাৰ বীজাণুটো মাৰি পেলাব, আৰু মাৰি পেলোৱাৰ পিছত কি কৰিব, 2 দিন বা 3 দিন ৰাখি পেলাই তাক কেচিং হিচাপে প্ৰয়োগ কৰিব পাৰিব।
1: আৰু আমি এনে অয়েস্টাৰ মাছৰুমৰ ক্ষেত্ৰত যেনেদৰে দেখোঁ যে চিলিণ্ডাৰটোৰ গাত এনেকৈ এনেকৈ লাগি
0: চাইডৰ পৰা ওলাই আহে,
1: একেধৰণে মিল্কি মাছৰুমো একেধৰণে লাগে
0: নহয়, তাৰমানে হেৰি এইটো মিল্কি মাছৰুমৰ বিশেষত্ব তাৰমানে বাটন মাছৰুমৰ নিচিনা, ই তাৰমানে ওপৰেদিহে ওলায়, চাইডেদি নোলায়,
1: গছ এজোপাৰ নিচিনাকৈ ওপৰত উঠি
0: আহে। হয় হয়, বাটন মাছৰুমত যেনেকৈ কেচিংটো প্ৰয়োগ কৰিব লাগে, মিল্কি মাছৰুমতো একে ওপৰত মানে কেচিংটো প্ৰয়োগ কৰিলেহে ইয়াৰ ফ্ৰুটিং বডিটো ওপৰেদি ওলাই আহে, ই কেতিয়াও চাইডেদি ওলাই নাহে,
1: চাইডেদি ওলাই নাহে। আৰু যদি ওপৰেদি ওলাই আহিবলগীয়া হয় তেতিয়াহ'লে চিলিণ্ডাৰটোৰ মুখখন নিশ্চয় বান্ধি ৰাখিব নালাগিব,
0: নালাগিব, যেতিয়া আমি কেচিং দিম যে কেচিং দিনতে খোল খাই থাকিব আৰু সেইটো। আৰু এটা কথা, কেচিং
1: দিয়াৰ পাছত আমি মুখখন খুলি ৰাখি
0: খুলি ৰাখিব লাগিব। আৰু ইয়াত মানে অয়েষ্টাৰত ধৰক আমাৰ বগা হোৱাৰ পিছত ফ্ৰুটিং বডিটো ওলাবলৈ আমি পানী দি থাকোঁ, এইটো যদি গৰমৰ পৰিমাণটো বেছি হয় তেতিয়া দুবাৰ পানী দিবলৈ কোৱা যায়, কিন্তু মানে মিল্কি মাছৰুমৰ ক্ষেত্ৰত পানীৰ প্ৰয়োগটো একেবাৰে নগণ্য, মানে অকণমান 1 চিকুটমান পানী ছটিয়াই দিব লাগে কেচিঙত, যদি পানীৰ পৰিমাণটো বাঢ়ি যায় নহয় তেতিয়া কিন্তু মাছৰুমটো নোলাব।
1: এইখিনি হ'ল আমি মিল্কি মাছৰুমৰ আমি কৃষি প্ৰণালীৰ বিষয়ে আমি জানিলোঁ। এতিয়া কথাটো আহিল নিজে ঘৰুৱাভাৱে খাবৰ কাৰণেও কৰিলে, ওচৰে পাজৰে ক'ৰবাত কোনোবাই বিচাৰিলে দিলে, কিন্তু আমি যেতিয়া ইয়াক এটা বাণিজ্য হিচাপে ল'ম বা এটা উদ্যোগ হিচাপে আগবঢ়াবলৈ যাম তেতিয়াহ'লে মাৰ্কেটিঙৰ প্ৰসংগটো আহিবই। গতিকে এনে ক্ষেত্ৰত কোনবোৰ কথালৈ আমি গুৰুত্ব দিব লাগিব বা কেনেধৰণৰ ধাৰণা কিছুমান আমাৰ শ্ৰোতাসকলক আপুনি দিয়াটো দিবলৈ বিচাৰিব?
2: যেতিয়া আমি বাণিজ্যিকভাৱে আমি যদি মাছৰুমৰ খেতি কৰিবলৈ যাওঁ, পোনপ্ৰথমতে তেওঁ কি কৰিব লাগিব, গোটেই বজাৰখন ষ্টাডি কৰিব লাগে, তেওঁৰ উৎপাদনৰ আগতে কিমানখিনি বজাৰৰ দৰকাৰ হয়। ধৰক এজন কৃষকে মাছৰুম খেতি কৰিছে, তেওঁ ডেইলি 50 কেজিকৈ উৎপাদন হৈছে, যদি সেই উৎপাদনৰ মাছৰুমখিনি যদি বজাৰত যদি 20 কেজিহে লৈছে, বাকী 30 কেজি তেওঁ কি কৰিব, তেওঁ তাৰ কাৰণে ষ্ট্ৰেটেজিক কিবা প্লেনিং কৰিব লাগে, যদি সেই 30 কেজি তেওঁ হেৰি কৰিব পাৰে, তেওঁ সেইখিনি মূল্য সংযোজন কৰিব পাৰে, শুকাব পাৰে, আচাৰ বনাব পাৰে, তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। লগতে আজিকালি যিটো APOFPC আছে, গতিকে APOFPCৰ দ্বাৰা তেওঁলোকে যদি তেনেকৈ প্লেনিং কৰে কিমানখিনি, কিন্তু মাছৰুম খেতিৰ ক্ষেত্ৰত, মাছৰুমেই হওক বা আন খেতিৰ ক্ষেত্ৰতেই হওক, প্ৰথমতে প্লেনিঙৰ দৰকাৰ, প্ৰথমতে মাৰ্কেটিং, তাৰ পাছত প্ৰডাকশ্যন, মাৰ্কেটিং। গতিকে তেওঁ তেনেকৈ তেওঁ নিজক বিশ্লেষণ কৰি চাব লাগিব, তাৰপাছত কি হ'ব, বজাৰখন চাই উঠাৰ পাছত তেওঁলোকে ভেলু এডিশ্যন কৰিব পাৰে মাছৰুমৰ, কৰি পেলাই তেওঁলোকে, আৰু এনেকুৱা নহয় যে ওচৰৰ বজাৰখনতে যাব,

0: তেওঁলোকে ওচৰৰ বজাৰখনত খান্ত নাথাকি এক্সপৰ্টো কৰিব পাৰে, ৰপ্তানিও কৰিব পাৰে। আৰু ৰপ্তানি কৰাৰ কাৰণে বিভিন্ন অনুষ্ঠান আছে। এতিয়া আমি শেহতীয়াভাৱে জুন মাহত আমি গম পাইছিলোঁ যে তেজপুৰ লিচি, জি আই টেক পোৱা তেজপুৰ লিচি ডুবাইলৈ গৈছে। সেই তেজপুৰ লিচি ডুবাইলৈ যোৱা এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটো বহুত কৃষকে হয়তো নাজানে। সেই অনুষ্ঠানটো হৈছে এপেডা, এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ ফুড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি। সেই এপেডাৰ সহায়ত তাৰমানে প্ৰতিষ্ঠান, আৰু তাত মানে কিছুমান সামগ্ৰী থাকে, চিডিউল থাকে, সামগ্ৰী কিছুমান এনেকুৱা থাকে, ফল মূল থাকে বা প্ৰচেছ ফ্ৰুট, গতিকে মাছৰুমৰ কৃষকেও সেই প্ৰচেছিং কৰি তাত এক্সপৰ্ট কৰিব পাৰে। কিন্তু এক্সপৰ্ট কৰিবলৈ আকৌ তেওঁলোকে তাৰ কাৰণে কিছুমান ষ্টেপ আছে, যেনেকে তেওঁলোকে প্ৰথম ডি জি এফ টি, ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেন ট্ৰেড বুলি এটা ছাইট এটা আছে, তাত গৈ পেলাই তেওঁ লগ ইন কৰি তাত আই ই চি কোড এটা পাব। লগ ইন প্ৰক্ৰিয়াটো একেবাৰে ফ্ৰী, পইচা একো দৰকাৰ নাই। তেওঁ তাত আই ই চি ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, সেই কোডটো তেওঁ আনিলে, আনি পেলাই তেওঁ এপেডাত আকৌ এপ্লাই কৰিলে ফৰ আৰ চি এম চি ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট। সেই আৰ চি এম চি কাৰ এপ্লাই কৰিলে, এপ্লাই কৰোঁতে তেওঁ সেই আই ই চি কোডটো দিব। তাত ষ্টেপ থাকে কিছুমান, তেওঁ কি বিজনেছ কৰিছে গোটেইখিনি তেওঁ তাত, নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি দিব, আই ই চি কোডখিনি দিব, দি পেলাই তেওঁ তাত এপ্লাই কৰিব। এপ্লাই কৰিলে নেক্সট ফেজত কি হ'ব, সেই এপেডাৰ পৰা অফিচিয়েলছ আহি গোটেইখিনি তেওঁ চেক কৰিব, পৰীক্ষা কৰিব। তাৰপাছত তেওঁলোকৰ সেইখিনি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত তেওঁলোকে কৃষকে একো কৰিব নালাগে, সেই অনুষ্ঠানটোৱে নিজৰ ফালৰ পৰা এক্সপৰ্ট কৰিব।
1: গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ আলোচনাটিৰ আজি প্ৰথম ভাগ শুনিলে। আলোচনাটিত ভাগ ল'লে জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকি বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পিছৰ ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाएं कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা কৃষি পৰামৰ্শ হৈছে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব, পানী জমা হলে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। আগতীয়া মূলা খেতিৰ বাবে বীজ সিঁচা কাম অব্যাহত ৰাখক। মূলাৰ আগতীয়া জাতসমূহ হৈছে পোচা দেশী, পোচা হিমানী, পোচা কেতেকী আদি। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে পুনৰ কঠীয়া প্ৰস্তুত কৰিবলৈ 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদিৰ বীজ নিৰ্বাচন কৰিব পাৰে। এইবোৰ জাতৰ 21-25 দিনীয়া কোমলীয়া কঠীয়া ভাদ মাহৰ শেষৰ ফালে ৰুব পাৰিব। কঠীয়াৰ পৰিৱৰ্তে এইবোৰ জাতৰ গজালি ওলোৱা বীজ মূল পথাৰত পোনপটীয়াকৈও সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মৰাপাটৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। চপাই অনা মৰাপাটৰ মুঠাবোৰ পথাৰত 3-4 দিন থিয়কৈ ৰাখিব লাগে যাতে গেৰুৱাৰ আগতে পাতবোৰ সৰি যায়। দ অঞ্চলত আগতীয়া বেঙেনা, ফুলকবি, বন্ধাকবি, ব্ৰকলি আদিৰ খেতি কৰিবলৈ পুলি প্ৰস্তুত কৰাৰ বাবে সৰু সৰু কাঠৰ বাকচ, কুঁহিলাৰ বাকচ নতুবা বজাৰত উপলব্ধ পৰ্টেবল

0: পুলি প্ৰস্তুত কৰা ট্ৰে ব্যৱহাৰ কৰি বীজ সিঁচাৰ কাম আৰম্ভ কৰক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ মাটি প্ৰস্তুত কৰাৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, কৃষকসকলে কুঁহিয়াৰ খেতি নিয়মিত নিৰীক্ষণ কৰিব। যদি গছবোৰত ৰঙা পচা ৰোগ বা কাণ্ডবিন্ধোৱা কীটাণুৰ লক্ষণ দেখা দিয়ে, তেনেহ'লে আক্ৰান্ত গছবোৰ উভালি পানীত পুতি থওক বা পুৰি ধ্বংস কৰক। ইয়াৰ উপৰিও পথাৰত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে পৰ্যাপ্ত পানী নিৰ্গমনৰ সুব্যৱস্থা কৰক। চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাত নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰ মৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হ'লে শস্যত প্ৰয়োগ কৰিব পাৰি। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहा,
1: पर हम तो सब यही डाले हैं।
2: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
1: सच
2: है, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: इतिया हुनक पासोली आरु महाजातीय खसर हेहटिया बाजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,200 টকাৰ পৰা 3,500 টকা, বিলাহী 2,400 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,300 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কোমোৰা 1,200 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,200 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,200 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 2,500 টকা, স্কোয়াশ 1,200 টকাৰ পৰা 2,000 টকা, কেপচিকাম 4,000 টকাৰ পৰা 5,000 টকা, পটল 2,400 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 4,000 টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, লেচেৰা 4,500 টকাৰ পৰা 5,500 টকাৰ ভিতৰত, নেমুৰ দৰ প্ৰতিপোনত 160 টকাৰ পৰা 180 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 9,600 টকাৰ পৰা 12,200 টকা, মচুৰ 7,600 টকাৰ পৰা 7,800 টকা, বুট 7,300 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকা, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 10,000 টকাৰ পৰা 12,700 টকাৰ ভিতৰত, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজ 4,500 টকাৰ পৰা 4,700 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ কেহতীয়া বজাৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিত 160 টকাৰ পৰা 200 টকা, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ শেহতীয়া বজাৰ দৰ 2,180 টকাৰ পৰা 2,580 টকাৰ ভিতৰত, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2,500 টকাৰ পৰা 2,600 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: बिजली बेचकर कमाई का एक और साधन देना चाहता है।
1: ভাৰতৰ প্ৰধানমন্ত্ৰী দেশত যি সৌৰ বিপ্লৱৰ সূচনা কৰিছিল তাৰ প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে। ভাৰতত এতিয়ালৈকে 30 লাখতকৈ অধিক পৰিয়ালৰ ছাদত ছলাৰ পেনেল লগোৱা হৈছে। আপুনিও এই শক্তি বিপ্লৱৰ অংশীদাৰ হওক। পিএম সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহান শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত অসমৰ চালকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম এশ দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে বিশেষকৈ জলজীৱন মিছন অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলহাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে আলোচনাত ঠাই পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে বিলখনৰ জলধাৰণ ক্ষমতা ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা ৰাজ্যত বিজেপি শাসিত এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম এশ দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীবৰাই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোৱা 12 মেৰ পৰা 19 আগষ্টলৈ ৰাজ্যত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে তদুপৰি বিগত এশ দিনত ভি বি জি ৰামজী আৰু এম জি এনৰেগা আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক দক্ষ আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে 460টা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে 16,999

0: কে পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 11,050 গৰাকী পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু 5,949 গৰাকী জিলা, খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আছে। ইপিনে এই উপলক্ষে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত আয়োজিত এখন বৈঠকত মন্ত্ৰী শ্ৰী বৰাই এই অভিযানৰ অধীনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100 দিনীয়া কৰ্ম পৰিকল্পনাৰ অগ্ৰগতি আৰু সাফল্যসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বিশেষকৈ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত দায়বদ্ধতাৰে কাম কৰি অহা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকলৰ শলাগ লয়। তেওঁ গ্ৰামোন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সকলোকে নতুন উদ্যম আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। বৈঠকত বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলাখনত ৰেচন কাৰ্ডসমূহ পুনৰীক্ষণ কৰাৰ সময়তে এই অযোগ্য হিতাধিকাৰীসকলৰ তথ্য পোহৰলৈ আহিছে। জিলা প্ৰশাসনে এই তথ্য লাভৰ পাছতেই এনে লোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক বিনয় কৃষ্ণ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে।
1: প্ৰায় 5,000 মানুহ ইলিগেলি আৰু কোনো যোগ্যতা ভিত্তি নোহোৱাকৈ ৰেচন কাৰ্ড কৰি আছে। তাতে বহুত মানুহ ইনকাম টেক্স হোল্ডাৰো আছে, চেণ্ট্ৰেল বোৰ্ড অফ টেক্সেছৰ আণ্ডাৰো আছে, ভেহিকেল অনাৰশ্বিপ মানে লাগজাৰী ভেহিকেলছৰ কথাও আছে, তাৰপিছত লেণ্ড হোল্ডিং আছে, মেইনলি ইনকাম গ্ৰুপটোৰ কাৰণে বেছি আহিছে। এটা চৰকাৰী চাকৰিয়ালো আমি পাইছোঁ, এনেকুৱা মানুহক আমি এখন নটিছ দিছোঁ আৰু তেওঁলোক কাৰ্ডখিনি আমি ভলেণ্টৰি চাৰেণ্ডাৰ কৰিবলৈ 27 আগষ্টলৈ বান্ধি দিছোঁ। তো 27 আগষ্টত যদি ভিতৰত যদি কোনোবা আহি কাৰ্ডখন নিয়ে আমি সেইখন গ্ৰহণ কৰিম, তেওঁৰ ওপৰত কোনো আইনী প্ৰক্ৰিয়া বা আইনী আমি কোনো হেৰি নলওঁ। যদি 27 আগষ্টৰ পিছত কাৰ্ড চাৰেণ্ডাৰ নহয় তেনেহ'লে কোনো জাননী দিয়া নহ'ব। আৰু যিটো এচেঞ্চিয়েল কমোডিটিজ এক্ট আছে 2005ত এমেণ্ডমেণ্ট হৈছে 1955খন আৰু ভাৰতীয় ন্যায় সংহিতাৰ যিটো প্ৰচিডিউৰ কৰিব লাগে আমি গ্ৰহণ কৰোঁ।
0: জিলা প্ৰশাসনে এটা নিৰ্দেশযোগে অযোগ্য হিতাধিকাৰীসকলক 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ আহ্বান জনাইছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰেচন কাৰ্ডসমূহ ঘূৰাই নিদিলে তেওঁলোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চালকসকলে পথৰ মাজত অৱস্থান কৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহৰ চলাচলত বাধা আৰোপ কৰে। ইয়াৰ ফলস্বৰূপে গুৱাহাটীৰ পৰা মেঘালয় অভিমুখে যাবলগীয়া বহু পৰ্যটক আবদ্ধ হৈ পৰে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহনো গুৱাহাটীত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে। ইয়াৰ মাজতে বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহা প্ৰতিবাদস্থলীত উপস্থিত হৈ খাচী ছাত্ৰ সন্থাৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। ইপিনে এই ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে উদ্বেগ প্ৰকাশ কৰিছে। শিৱসাগৰত আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাধাৰণ সম্পাদকগৰাকীয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনায়।
3: আমি তাৎক্ষণিকভাৱে অসম আৰু মেঘালয় চৰকাৰক এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ নম্বৰ প্লেটধাৰী বাহন দেখা পালেই তাত থকা যাত্ৰীক মাৰপিট কৰে, বাহন ভাঙি পেলায় আৰু জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, সেইসকল দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গোটেই বিষয়টো দুয়োখন চৰকাৰে যাতে আলোচনাৰ মজিয়াত গোটেই বিষয়টো সমাপ্ত কৰিব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাইও এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচুৱে গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আলোচনাত মিলিত হ'ম আৰু আমাৰ এটা স্পষ্ট কথা যে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ ৰাজ্যসমূহৰ মাজত থকা সমন্বয় সম্প্ৰীতি ক'ৰবাত বিনষ্ট কৰি পেলাব আৰু জনসাধাৰণ আশ্বস্ত হ'ব পৰাকৈ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু আহিব লগা সময়ত এনেকুৱা পৰিস্থিতি যাতে পৰিৱেশ পুনৰ উদ্ভৱ হ'ব নোৱাৰে চৰকাৰ দৃঢ় হ'ব লাগিব, কঠোৰ হ'ব লাগিব।
2: তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ অসম সম্পদৰ কাৰ্যভাৰ

0: সঞ্চালক উদয় পাছোৱানৰ নেতৃত্বত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলে আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শিৱসাগৰ জিলা তথা বানপীড়িত অঞ্চলসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। অ এন জি চিয়ে এই বৈঠকতে শিৱসাগৰ নগৰৰ নলা নৰ্দমা ব্যৱস্থা উন্নত কৰাৰ বাবে 50 কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লয়। তদুপৰি শিৱসাগৰ নাজিৰা আৰু সোণাৰী নগৰত বানৰ পাছত জমা হোৱা জাবৰ জোঁথৰ নিষ্কাশনৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লয়। অ এন জি চিয়ে জিলাখনত বানত ভাগি পৰা লুৰ দলংসমূহ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লুৰ পাইপসমূহ যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি বানপীড়িত গাঁওসমূহত পৰ্যায়ক্ৰমে নামঘৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। বানৰ পাছত ক্ষতিগ্ৰস্ত ৰাজ্যক সকাহ দিয়াৰ বাবে শিৱসাগৰ সমষ্টিৰ 10,000 বান প্ৰভাৱিত লোকক বিচনা আৰু তুচক যোগান ধৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই ভোটাৰ তালিকা অনুসৰি মুঠ ভোটদাতাৰ সংখ্যা হৈছে 6,53,722। ইয়াৰে 3,26,566 পুৰুষ, 3,27,153 মহিলা আৰু 3 তৃতীয় লিংগৰ ভোটদাতা। 40টা সমষ্টিৰ বাবে 1,030 ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জনসাধাৰণে এই খচৰা ভোটাৰ তালিকা চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন সমিতি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহবাগিচা, গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ERMSSEC ৱেবছাইটত চাব পাৰিব। তেওঁলোকে লগতে এই ক্ষেত্ৰত কোনো দাবী বা আপত্তি থাকিলে অহা 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা যক্ষ্মা ৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনে 75 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলায়ুক্ত ডঃ নীলাক্ষী বৈশ্যৰ লগতে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা চিকিৎসাকৰ্মীসকল উপস্থিত থাকে। তেওঁলোকে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সময়োপযোগী চিকিৎসা আৰু ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগানৰ জৰিয়তে জিলাখনৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়। ৰেল বিভাগে আজি পুৱাৰে পৰা অভিযান চলাই অঞ্চলটোত ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে এই লোকসকলক পূৰ্বে ৰেল বিভাগৰ তৰফৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে সেই স্থান ত্যাগ নকৰাত আজি আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয়। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 9 নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত বন বিভাগে আজি এজন চোৰাং চিকাৰীক আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া জীৱ জন্তু চিকাৰৰ চেষ্টা চলোৱা চোৰাং চিকাৰীজন মুণ্ডল মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। বন বিভাগে লোকজনৰ পৰা 2টা বন্দুক আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।
1: অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চতিয়াবাসীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বিমল বৰাই স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ অসীম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই ত্ৰিৰংগ পতাকা উত্তোলন কৰাটোৱে চতিয়াবাসীৰ দেশপ্ৰেম আৰু বীৰত্বকে প্ৰতিফলিত কৰে।
2: আজি এই দিনটো দেশ মাতৃৰ প্ৰতি ভাল পোৱাৰ দিন হিচাপে চতিয়া দিৱস হিচাপে আয়োজন কৰা হৈছে। যোৱা 22 চনৰ পৰা ৰাইজৰ উদ্যোগত আৰু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে এই চতিয়া দিৱস উদযাপন কৰা হৈছে। এইবাৰ দ্বিতীয়টো বৰ্ষ। মই ভাবোঁ যে এই ঐতিহাসিক দিনটো উদযাপনৰ জৰিয়তে আমি কেৱল এটা ঐতিহাসিক দিন উদযাপন কৰাই নহয়, বৰঞ্চ আজিৰ সমাজতো প্ৰজন্মৰ লগত আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ পূৰ্ৱৱৰ্তী মানুহৰ চিন্তাধাৰা, দেশপ্ৰেম, ত্যাগ, এইসমূহো যেন বিনিময় কৰাৰ এটা ঐতিহাসিক আজিৰ দিন হৈ পৰিব ভৱিষ্যতৰ দিনতো। সেইকাৰণে আজিৰ দিনটো আমি সকলোৱে পালন কৰোঁ।
1: অনুষ্ঠানত অংশ লৈ নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কেন্দ্ৰীয় চৰকাৰৰ মেৰা ৰেচম মেৰা অভিমান শীৰ্ষক ৰাষ্ট্ৰীয় অভিযানৰ অংশ

স্বৰূপে আজি ধেমাজিতো ৰেচম বিভাগে মোৰ ৰেচম মোৰ গৌৰৱ শীৰ্ষক এটা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত হাতীগড় গাঁও পঞ্চায়তত আয়োজিত এই সজাগতা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 55গৰাকী ৰেচম খেতিয়কে অংশগ্ৰহণ কৰে। সভাত যোৰহাট আঞ্চলিক ৰেচম গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডাঃ মিহিৰ ৰাভাই অংশগ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে এৰি মুগা পালন কৰি কিদৰে অধিক উৎপাদন কৰিব পাৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে জিলাখনত এৰি মুগা পালনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেচম বিভাগে হাতীগড় বৰবাম গোগামুখ জীয়াঢলকে ধৰি 8টা স্থানত অনুৰূপ ধৰণৰ সজাগতা সভা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550টা বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহ্বান। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।